এয়া আকাশবাণী গুৱাহাটী। পুৱাৰ আঞ্চলিক বাতৰি ঘাই ঘাই বাতৰিৰ ভিতৰত আছে, শিৱসাগৰ, চৰাইদেউ, যোৰহাট আৰু গোলাঘাট জিলাৰ বানপীড়িতই ছমাহলৈ বেংক ঋণ পৰিশোধ কৰাৰ পৰা ৰেহাই পাব বুলি মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাৰ ঘোষণা। 7 আগষ্টৰ পৰা বানপীড়িত পৰিয়ালসমূহৰ সামগ্ৰিক ক্ষতিৰ মূল্যায়নৰ চৰকাৰী জৰীপ আৰম্ভ। বানত ক্ষতিগ্ৰস্ত নামঘৰলৈ 1.5 লাখ টকাকৈ অনুদান ঘোষণা। গুৰু দক্ষিণা পৰ্টেল আৰু প্ৰাদেশিকীকৰণ ব্যৱস্থাপনা প্ৰণালী পৰ্টেলৰ জৰিয়তে আবেদন দাখিলৰ সময়সীমা 9 আগষ্টৰ নিশা 12 বজালৈ বৃদ্ধি। অসমৰ বিভিন্ন স্থানৰ লগতে উত্তৰ পূৰ্বাঞ্চলৰ ঠাই বিশেষে কাইলৈ পৰ্যন্ত বিজুলী ঢেৰেকনিৰে ধাৰাসাৰ বৰষুণৰ সম্ভাৱনা। আৰু কমনৱেলথ গেমছত আজি অসম কন্যা লাভলীনা বৰগোহাঁইৰ ছেমি ফাইনেল খেল। নমস্কাৰ, বাতৰিৰ সৈতে মই মৰমী কাশ্যপ। এতিয়া শুনক বিতং বাতৰি। সাম্প্ৰতিক বানত সৰ্বাধিক ক্ষতিগ্ৰস্ত ৰাজ্যৰ 4খন জিলা শিৱসাগৰ, চৰাইদেউ, যোৰহাট আৰু গোলাঘাটৰ যিসকল লোকৰ বেংকত বিভিন্ন ঋণ আছে তেওঁলোকে অনাগত ছমাহলৈ কিস্তিৰ ধন পৰিশোধ কৰিব নালাগে বুলি মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাই ঘোষণা কৰিছে। কেন্দ্ৰীয় বিত্তমন্ত্ৰী নিৰ্মলা সীতাৰমণৰ নিৰ্দেশ অনুসৰি কালি মুখ্যমন্ত্ৰী ডঃ শৰ্মাই এই বিষয়ে আলোচনা কৰিবলৈ ৰাজ্যিক পৰ্যায়ৰ বেংক বিষয়াসকলৰ সমিতি SLBCৰ সৈতে এখন বৈঠকত অংশ লয়। ভাৰতীয় ৰিজাৰ্ভ বেংক আৰু নাবাৰ্ডসহ সকলো বেংকৰ প্ৰতিনিধি উপস্থিত থকা এই বৈঠকত জিলাকেইখনৰ বানপীড়িত লোকৰ ঋণ পৰিশোধ ছমাহলৈ ৰেহাই দিয়াৰ সিদ্ধান্ত লোৱা হয়। উল্লেখযোগ্য যে 19 জুলাইৰ পৰা এই সময়সীমা আৰম্ভ হ'ব আৰু ঋণ লোৱা ব্যক্তিজন বানত ক্ষতিগ্ৰস্ত হোৱাৰ লগতে ষ্টেণ্ডাৰ্ড বেংক একাউণ্ট থকা হ'ব লাগিব। বেংকসমূহে নিজাববীয়াকৈ এই বিষয়ে জৰীপ কৰিব। বানত কোনো বিশেষ ক্ষতি নোহোৱা ব্যক্তিয়ে বেংক ঋণ পৰিশোধৰ এই আঁচনিৰ সুবিধা লাভ নকৰে বুলি উল্লেখ কৰি মুখ্যমন্ত্ৰীয়ে তেনেলোকক পূৰ্বৰ নিয়ম অনুসৰি কিস্তিৰ ধন দি থাকিবলৈ আহ্বান জনায়। উল্লেখযোগ্য যে বানত সৰ্বাধিক ক্ষতিগ্ৰস্ত হোৱা এই 4খন জিলাত সম্প্ৰতি 3,18,000 ঋণ লোৱা বেংক একাউণ্ট আছে আৰু এইসমূহৰ পৰা সকলো বেংকে মিলি মুঠ 11,400 কোটি টকা ঘূৰাই পাব আছে।

0: ঋণ লোৱা ব্যক্তিসকলৰ বাবে প্ৰস্তুত কৰা তাৎক্ষণিক সকাহমূলক আঁচনি সন্দৰ্ভত মুখ্যমন্ত্ৰীয়ে অৱগত কৰা অনুসৰি গৃহ শিক্ষা আৰু গাড়ীৰ ঋণৰ কিস্তিৰ ধন অহা ছমাহলৈ দিব নালাগে। প্ৰয়োজন সাপেক্ষে এই সময়সীমা এবছৰলৈ বৃদ্ধি কৰা হ'ব বুলি তেওঁ জানিবলৈ দিয়ে। ইফালে কৃষি, পশু আৰু মৎস্য পালন তথা আত্মসহায়ক গোটৰ ঋণৰ ক্ষেত্ৰতো ছমাহৰ এই বিশেষ ৰেহাই থাকিব। পৰৱৰ্তী সময়ত পৰিস্থিতি সাপেক্ষে এই সময়সীমা দুবছৰ পৰ্যন্ত বৃদ্ধি কৰিব পৰা যাব। ক্ষুদ্ৰ আৰু লঘু উদ্যোগৰ ঋণৰ ক্ষেত্ৰত প্ৰথম ছমাহৰ ৰেহাইৰ লগতে ঋণ ৰাশিৰ পৰিমাণ বেছি হলে পৰৱৰ্তী সময়ত 3-7 বছৰ পৰ্যন্ত বৃদ্ধি কৰাৰ সুবিধা দিয়া হ'ব বুলিও তেওঁ উল্লেখ কৰে। আনহাতে অনা বেংকিং বিত্তীয় প্ৰতিষ্ঠান যেনে ডাকঘৰ, বীমা সংস্থা আদিৰ পৰা ঋণ লোৱাসকলকো আঁচনিৰ সুবিধা দিয়াৰ ক্ষেত্ৰত ৰিজাৰ্ভ বেংকৰ সৈতে শীঘ্ৰেই পৃথকে আলোচনা কৰিব বুলি মুখ্যমন্ত্ৰীগৰাকীয়ে প্ৰকাশ কৰে। ইফালে যিসকল ক্ষুদ্ৰ ব্যৱসায়ীয়ে ঋণ লৈ বানত ক্ষতিৰ সন্মুখীন হ'ব লগা হৈছে তেওঁলোকে বিচাৰিলে নিৰ্দিষ্ট বেংকটোৱে পুৰণি প্ৰমাণ পত্ৰতে অতিৰিক্ত 10,000 টকা ঋণৰ ধন একাউণ্টত দিব বুলিও মুখ্যমন্ত্ৰীয়ে কয়।
1: হাউচিং লোন, এডুকেশ্যন লোন আৰু কাৰ লোনৰ ক্ষেত্ৰত আমি ছমাহৰ বাবে মৰেটৰিয়াম ঘোষণা কৰিছো। আজি আমাৰ SLBC-ত হোৱা সিদ্ধান্ত অনুসৰি অহা ছমাহলৈকে আপোনালোকে যিসকলৰ শিৱসাগৰ, চৰাইদেউ, গোলাঘাট আৰু যোৰহাট জিলাৰ যিসকল এফেক্টেড ফেমিলি, সেই এফেক্টেড ফেমিলিসকলে লোন ঘূৰাই দিব নালাগে, তেওঁলোকক আমি মৰেটৰিয়াম ঘোষণা কৰিম। ছমাহ মৰেটৰিয়াম পাৰ হৈ যোৱাৰ পিছত ধৰি ললো আপোনালোকৰ লোনটো 3 বছৰত ঘূৰাই দিবলগীয়া আছিল, ছমাহটো ঘূৰাই নিদিব আৰু 3 বছৰৰ লগত 3 বছৰ ছমাহ যোগ হল, প্ৰয়োজন হলে ঘূৰাই দিয়াৰ সীমা আৰু 1 বছৰ আপোনালোকে বঢ়াই ল'ব পাৰিব।
0: শিৱসাগৰ আৰু চৰাইদেউ জিলাত বানত বিধ্বস্ত হোৱাৰ প্ৰতিটো নামঘৰ পুনৰ নিৰ্মাণৰ বাবে ৰাজ্য চৰকাৰে 1.5 লাখ টকাকৈ অনুদান আগবঢ়াব। অসম দৰ্শন আঁচনিৰ জৰিয়তে এই ধন প্ৰদান কৰা হ'ব।
1: বানপানীয়ে আমাৰ বহুতো নামঘৰ নষ্ট কৰিলে। ভাদ মাহৰ নাম কীৰ্তন কৰিবলৈ আমাৰ নামঘৰত পৰিৱেশ যথেষ্ট বেয়া হৈ গৈছে। সেইবাবে শিৱসাগৰ আৰু চৰাইদেউ জিলা বানে আক্ৰান্ত কৰা প্ৰতিটো নামঘৰক মেৰামতি কৰিবলৈ মই আজি অন্তৰ্বৰ্তীকালীন 1.5 লাখ টকা ঘোষণা কৰিছো।
0: প্ৰাথমিক বিদ্যালয়ৰ পৰা মহাবিদ্যালয়লৈ ক্ষতিগ্ৰস্ত সকলো শিক্ষানুষ্ঠান মেৰামতি কৰাৰ বাবে অৰ্থসাহায্য প্ৰদান কৰা হ'ব বুলি মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাই কালি সামাজিক মাধ্যমযোগে ঘোষণা কৰে। তেওঁ কয় যে ৰাজ্য চৰকাৰে বানত সৰ্বাধিক ক্ষতিগ্ৰস্ত 4খন জিলাৰ বানপীড়িত প্ৰতিটো পৰিয়ালক 15,000 টকাকৈ দিয়াৰ বিষয়ে ইতিমধ্যে যি ঘোষণা কৰিছে সেয়া অন্তৰ্বৰ্তীকালীন সাহায্যহে। পৰৱৰ্তী সময়ত প্ৰতিটো পৰিয়ালকে কৃষিভূমি, পশুধন, হস্ততাঁত আদি ক্ষতিৰ বাবেও অতিৰিক্ত অৰ্থসাহায্য প্ৰদান কৰা হ'ব। অহা 7 আগষ্টৰ পৰা ক্ষয় ক্ষতিৰ মূল্যায়নৰ চৰকাৰী জৰীপৰ কাম আৰম্ভ হ'ব। এই জৰীপৰ ভিত্তিতে তালিকা প্ৰস্তুত কৰি চৰকাৰে বানপীড়িতসকলক বেংক একাউণ্টযোগে ধন দিব। ইফালে মহিলা উদ্যমিতা আঁচনিৰ অধীনত যিসকলক ইতিমধ্যে 10,000 টকাকৈ দিয়া হৈছিল তেওঁলোকক স্বনিৰ্ভৰ কৰ্মৰ অগ্ৰগতিৰ আধাৰত দ্বিতীয় পৰ্যায়ত ৰাজ্য চৰকাৰে 25,000কৈ অতিৰিক্ত ধন দিয়াৰ কথা আছিল। বানৰ ফলত ব্যৱসায়ত ক্ষতিৰ সন্মুখীন হোৱা এনে মহিলাৰ বাবে এখন নতুন আঁচনি শীঘ্ৰেই ৰাজ্য চৰকাৰে মুকলি কৰিব বুলি মুখ্যমন্ত্ৰীয়ে জানিবলৈ দিয়ে। বানত হোৱা ক্ষতি সম্পৰ্কে মুখ্যমন্ত্ৰীয়ে দিয়া তথ্য অনুসৰি এইবাৰৰ বানত 19টা ৰাজহ চক্ৰৰ 1,131খন গাঁৱৰ 9,96,066গৰাকী লোক ক্ষতিগ্ৰস্ত হৈছে। প্ৰশাসনে মুকলি কৰা 185টা শিবিৰত বৰ্তমানে 67,697গৰাকী লোকে আশ্ৰয় লৈ আছে। ইফালে জিলাকেইখনৰ মুঠ 397টা অংগনবাড়ী কেন্দ্ৰ আৰু 598খন বিদ্যালয়ৰ লগতে বহু চৰকাৰী আন্তঃগাঁথনি বানত ক্ষতিগ্ৰস্ত হৈছে। লোকনিৰ্মাণ বিভাগৰ 45টা পথ ক্ষতিগ্ৰস্ত হৈছে। ইয়াৰে 16টা ইতিমধ্যে মুকলি হৈছে আৰু বাকী পথবোৰৰ যাতায়াত ব্যৱস্থা সুচল কৰাৰ কামো ক্ষিপ্ৰগতিত চলি আছে। বান শিবিৰসমূহলৈ ৰাজ্য চৰকাৰে পৰ্যাপ্ত পৰিমাণে খাদ্য সামগ্ৰী যোগান ধৰাৰ কথা ব্যক্ত কৰি মুখ্যমন্ত্ৰীয়ে বানপীড়িতসকললৈ বিশেষ কিট বা টোপোলা দিয়াৰ কথা উল্লেখ কৰে। ইফালে বানপীড়িত জিলাসমূহত প্ৰতিগৰাকী অৰুণোদয় হিতাধিকাৰীক বেংক একাউণ্টযোগে 2,500টকাকৈ প্ৰদান কৰাৰ কথা উল্লেখ কৰি মুখ্যমন্ত্ৰীয়ে কয় যে পাঠ্যপুথি ক্ৰয়ৰ বাবে উচ্চ মাধ্যমিকৰ শিক্ষাৰ্থীক 1,000কৈ, মহাবিদ্যালয়ৰ ছাত্ৰ ছাত্ৰীৰ বাবে 3,000 তথা বিশ্ববিদ্যালয়ত অধ্যয়ন কৰাসকলৰ বাবে 5,000টকাকৈ দিয়াৰ বাবে বিশেষ তালিকা প্ৰস্তুত কৰি থকা হৈছে। অসমৰ বান পৰিস্থিতি পূৰ্বতকৈ উন্নত হৈছে যদিও 8খন জিলাৰ বিস্তীৰ্ণ অঞ্চল এতিয়াও বানত বুৰ গৈ আছে। সবাতোকৈ ক্ষতিগ্ৰস্ত শিৱসাগৰ আৰু চৰাইদেউ জিলাৰ বহু অঞ্চল এতিয়াও বন্ধ পানীত বুৰ গৈ আছে। সাম্প্ৰতিক বানত মৃত্যু হোৱা লোকৰ সংখ্যা 80লৈ বৃদ্ধি পাইছে। অসম ৰাজ্যিক পাঠ্যপুথি প্ৰণয়ন আৰু প্ৰকাশন নিগম লিমিটেডৰ কেন্দ্ৰীয় ভঁৰালৰ পৰা ইতিমধ্যে শিৱসাগৰ, যোৰহাট আৰু চৰাইদেউ জিলাৰ বানপীড়িত ছাত্ৰ ছাত্ৰীৰ বাবে পাঠ্যপুথি প্ৰেৰণ কৰা হৈছে।

0: শিৱসাগৰ যোৰহাট আৰু চৰাইদেউ জিলাৰ উপৰি শোণিতপুৰ, গোলাঘাট, নগাঁও আৰু কামৰূপ মহানগৰ জিলাতো ভালেমান অঞ্চল বানৰ কবলত আছে। ইপিনে নাগালেণ্ডৰ উখা জিলাত থকা নিপকুৰ দৈয়াং জলবিদ্যুৎ প্ৰকল্পৰ জলাধাৰৰ পানীত স্তৰ 322.40 মিটাৰলৈ বৃদ্ধি পোৱাৰ পাছত কালি প্ৰকল্পটোৰ 2, 3 আৰু 4 নম্বৰ স্পিলৱে গেট খুলি দিয়া হয়। স্পিলৱেৰ জৰিয়তে প্ৰতি ছেকেণ্ডত প্ৰায় 94 ঘনমিটাৰ পানী এৰি থকা হৈছে। ইপিনে যোৰহাট জলসম্পদ সংমণ্ডলৰ অধীনৰ মথাউৰিৰ খহনীয়া আৰু ছিগি যোৱা অংশৰ মেৰামতিৰ কাম চলি আছে। আমাৰ যোৰহাটৰ সংবাদদাতাই জনোৱা মতে, কাকডোঙা মথাউৰিৰ ছিগি যোৱা অংশ মেৰামতিৰ বাবে জিঅ' টিউব স্থাপনৰ কাম প্ৰায় 90% সম্পূৰ্ণ হৈছে। একেদৰে চৰাইপানী মথাউৰিৰ প্ৰথমটো জিঅ' টিউব স্থাপনৰ কাম 80% সম্পূৰ্ণ হৈছে। ধনতোলাৰ জাজি বাওঁপাৰাৰ মথাউৰিৰ বাঁহৰ পালিচেডিং আৰু জিঅ'বেগ স্থাপনৰ কামো অব্যাহত আছে। অৱশ্যে জাজি নৈৰ জলস্তৰ হঠাৎ বৃদ্ধি পোৱাৰ বাবে খহনীয়া হোৱা অঞ্চলত কামৰ গতি কিছু মন্থৰ হৈছে। ভোগদৰ সোঁপাৰৰ শলমৰা মথাউৰিৰ ছিগি যোৱা অংশত জিঅ' টিউব স্থাপনৰ কাম সফলভাৱে সম্পন্ন হৈছে। বান প্ৰভাৱিত জিলাসমূহত আবদ্ধ পানী আৰু অস্বাস্থ্যকৰ পৰিৱেশৰ বাবে বিভিন্ন ৰোগৰ প্ৰাদুৰ্ভাৱৰ আশংকা বৃদ্ধি পোৱাত ৰাষ্ট্ৰীয় স্বাস্থ্য অভিযান অসমে জৰুৰীকালীন স্বাস্থ্যসেৱা তীব্ৰতৰ কৰি তুলিছে। জিলা প্ৰশাসনসমূহৰ সহযোগত বিভিন্ন স্থানত স্বাস্থ্য শিবিৰ, বিনামূলীয়া ঔষধ বিতৰণ আৰু প্ৰাথমিক চিকিৎসা সেৱা অব্যাহত ৰখা হৈছে। শিৱসাগৰ আৰু চৰাইদেউ জিলাৰ বানপীড়িত অঞ্চলসমূহত স্বাস্থ্যকৰ্মীসকলে গাঁৱে গাঁৱে গৈ ৰাইজৰ স্বাস্থ্য পৰীক্ষা কৰাৰ লগতে প্ৰয়োজনীয় ঔষধ যোগান ধৰিছে। বিদ্যালয় শিক্ষা বিভাগে গুৰুদক্ষিণা পৰ্টেল আৰু প্ৰাদেশিকীকৰণ ব্যৱস্থাপনা প্ৰণালী পৰ্টেলৰ জৰিয়তে আবেদন দাখিলৰ সময়সীমা 9 আগষ্টৰ নিশা 12 বজালৈ বৃদ্ধি কৰিছে। পূৰ্বে এই পৰ্টেলৰ জৰিয়তে আবেদনৰ অন্তিম সময়সীমা আজি পৰ্যন্ত ধাৰ্য কৰা হৈছিল। বিদ্যালয় শিক্ষা বিভাগৰ জাননী অনুসৰি যিসকল শিক্ষক শিক্ষয়িত্ৰীয়ে এতিয়াও এই পৰ্টেলত আবেদন কৰা নাই, তেওঁলোকে 9 আগষ্টৰ নিশা 12 বজাৰ ভিতৰত আবেদন নকৰিলে দুয়োটা পৰ্টেল স্বয়ংক্ৰিয়ভাৱে বন্ধ হৈ যাব। উল্লেখযোগ্য যে অপ্ৰাদেশিকৃত শিক্ষক শিক্ষয়িত্ৰীসকলক এককালীন আৰ্থিক সাহায্য প্ৰদানৰ লক্ষ্যৰে যোৱা 15 মাৰ্চত এই অনলাইন মঞ্চ আৰম্ভ কৰা হৈছিল। অপ্ৰাদেশিকৃত প্ৰাথমিক, উচ্চ মাধ্যমিক, উচ্চতৰ মাধ্যমিক আৰু মহাবিদ্যালয়ৰ শিক্ষক কৰ্মচাৰীসকলে এই পৰ্টেলৰ জৰিয়তে আবেদন কৰি চৰকাৰৰ পৰা এককালীন সাহায্য লাভ কৰিবলৈ সমৰ্থ হ'ব। ভাৰতীয় বতৰ বিজ্ঞান বিভাগে কাইলৈ পৰ্যন্ত অসমৰ বিভিন্ন স্থানৰ লগতে উত্তৰ পূৰ্বাঞ্চলৰ ঠাই বিশেষে বিজুলী ঢেৰেকনিৰে ধাৰাষাৰ বৰষুণৰ সম্ভাৱনা আছে বুলি প্ৰকাশ কৰিছে। বতৰ বিজ্ঞান কেন্দ্ৰ অৰুণাচল প্ৰদেশৰ পূব চিয়াং, লোহিত, নামচাই, লংডিং, পাপুমপাৰে, নামনি সোৱণশিৰি আৰু নামনি দিবাং উপত্যকাতো বৰষুণৰ সম্ভাৱনা আছে বুলি জানিবলৈ দিছে। ইয়াৰ উপৰি নাগালেণ্ডৰ মন, মোককচাং আৰু উখা জিলাৰ বাবেও বতৰ বিজ্ঞান কেন্দ্ৰই অৰেঞ্জ এলাৰ্ট জাৰি কৰিছে। চুবুৰীয়া ৰাজ্য দুখনত হোৱা বৰষুণৰ প্ৰভাৱ তিনিচুকীয়া, ধেমাজি, লখিমপুৰ, চৰাইদেউ, শিৱসাগৰ, যোৰহাট আৰু গোলাঘাট জিলাত পৰাৰ সম্ভাৱনা আছে। বতৰ বিজ্ঞান কেন্দ্ৰই জাৰি কৰা সামগ্ৰিক পৰিস্থিতিৰ প্ৰতি লক্ষ্য ৰাখি অসম ৰাজ্যিক দুৰ্যোগ ব্যৱস্থাপনা প্ৰাধিকৰণে সংশ্লিষ্ট জিলাসমূহৰ কৰ্তৃপক্ষ তথা নাগৰিকক সাৱধানতা অৱলম্বন কৰিবলৈ আৰু সজাগ হৈ থাকিবলৈ আহ্বান জনাইছে। স্থানীয় বতৰৰ আগলি বতৰ অনুসৰি অহা 24 ঘণ্টাত গুৱাহাটী আৰু ইয়াৰ উপকণ্ঠ অঞ্চলত বতৰ ঘাইকৈ ডাৱৰীয়া হৈ থকাৰ লগতে বিজুলী ঢেৰেকনিৰে 2 এজাক বৰষুণ অহাৰ সম্ভাৱনা আছে। আজি গুৱাহাটীৰ তাপমাত্ৰা সৰ্বোচ্চ 33 ডিগ্ৰী চেলছিয়াছ আৰু সৰ্বনিম্ন 26 ডিগ্ৰী চেলছিয়াছ হ'ব পাৰে বুলি বৰঝাৰৰ আঞ্চলিক বতৰ বিজ্ঞান কেন্দ্ৰই আগজাননী দিছে। স্কটলেণ্ডৰ গ্লাছগোত চলি থকা কমনৱেলথ গেমছত আজি অসম কন্যা লাভলীনা বৰগোহাঁয়ে মহিলাৰ 75 কিলোগ্ৰাম শাখাৰ ছেমিফাইনেলত অৱতীৰ্ণ হ'ব। কোৱাৰ্টাৰ ফাইনেলত বাইলাভেৰে ছেমিফাইনেললৈ অগ্ৰসৰ হৈ পদক নিশ্চিত কৰা লাভলীনাই আজি টুভালুৰ টাফাকি তাৰণা খানুমবাদীৰ বিৰুদ্ধে অৱতীৰ্ণ হ'ব। উল্লেখযোগ্য যে চলিত কমনৱেলথ গেমছত পদক জয় কৰি লাভলীনা ইতিমধ্যে দেশৰ হৈ গৌৰৱ অৰ্জন কৰিছে। অলিম্পিক, বিশ্ব চেম্পিয়নশ্বিপ, এছিয়ান গেমছ, এছিয়ান চেম্পিয়নশ্বিপ আৰু কমনৱেলথৰ পদক জয় কৰা লাভলীনা অসমৰ প্ৰথমগৰাকী ক্ৰীড়াবিদ। শ্ৰোতাসকলে পুৱাৰ আঞ্চলিক বাতৰি শুনিছে আকাশবাণী গুৱাহাটী কেন্দ্ৰৰ পৰা। এতিয়া আহক অৰূপ কুমাৰ শৰ্মাৰ সৈতে আজি গুৱাহাটীৰ পৰা প্ৰকাশিত দৈনিক বাতৰি কাকতসমূহৰ প্ৰথম পৃষ্ঠাৰ বাতৰিত চকু ফুৰাওঁ।
1: বানত মৃত্যু হোৱা লোকৰ সংখ্যা 80লৈ বৃদ্ধি। বানত সৰ্বাধিক ক্ষতিগ্ৰস্ত উজনি অসমৰ 4খন জিলাৰ ঋণগ্ৰস্ত লোকৰ বাবে 6 মাহৰ দেনা স্থগিতৰ ঘোষণা। উজনিলৈ 7খন ট্ৰাকত 9 লাখ পাঠ্যপুথি প্ৰেৰণকে ধৰি বান সম্পৰ্কীয় বিভিন্ন বা বাতৰি আজি গুৱাহাটীৰ পৰা প্ৰকাশিত দৈনিক বাতৰি কাকতসমূহৰ প্ৰথম পৃষ্ঠা অধিকাৰ কৰিছে। লখিমপুৰৰ নৈপুৰীয়া মথৌখুৰ গাঁৱৰ ৰত্নদেৱ পগাগ নামৰ এগৰাকী 19 বছৰীয়া যুৱকে দেশৰ প্ৰখ্যাত ফুটবল প্ৰশিক্ষক ৰঞ্জিত বাজাজৰ পৰা প্ৰশিক্ষণৰ বাবে আমন্ত্ৰণ লাভ কৰা বাতৰি। ৰঞ্জিত বাজাজৰ প্ৰশিক্ষণ ল'বলৈ নিমন্ত্ৰণ পালে লখিমপুৰৰ নৈপুৰীয়া মথৌখুৰৰ ৰত্নদেৱে শিৰোনামেৰে দৈনিক অসম কাকতে

0: আলোকচিত্ৰ হোৱা প্ৰকাশ কৰিছে। জলপ্ৰলয়ৰ মাজতো শিৱসাগৰ জিলাত অক্ষত হৈ থাকিল ৰজাদিনীয়া অৰ্ধশতাধিক পুখুৰী শিৰোনামেৰে অসমীয়া প্ৰতিদিন কাকতে স্বৰ্গদেউসকলে খন্দোৱা সাগৰ সদৃশ কেইবাটাও পুখুৰী প্ৰলয়ংকৰী বানৰ মাজত অটল হৈ থকাৰ এটা বাতৰি প্ৰকাশ কৰিছে। আমাৰ অসম কাষতে পাঞ্জাৱৰ পৰা অহা এদল যুৱকে অসমত বানপীড়িতসকলৰ কাষত মানৱীয়তাৰ বাৰ্তা লৈ থিয় হোৱাৰ বাতৰিক প্ৰথম পৃষ্ঠাত স্থান দিছে। নিয়মীয়া বাৰ্তা কাকতে ছমাহলৈ দিব নালাগে ঘৰ গাড়ীৰ ই এম আই শিৰোনামেৰে মুখ্যমন্ত্ৰীয়ে কালি সামাজিক মাধ্যমযোগে বান ক্ষতিগ্ৰস্ত উজনি অসমৰ চাৰিখন জিলাৰ বাবে ঘোষণা কৰা মৰেটৰিয়ামৰ বাতৰি গুৰুত্ব সহকাৰে প্ৰকাশ কৰিছে। একেটা বাতৰিক দৈনিক অগ্ৰদূত, দৈনিক জনমভূমি আৰু অসমীয়া খবৰসহ প্ৰায় আটাইকেইখন কাকতে প্ৰথম পৃষ্ঠাত স্থান দিছে। বানৰ সময়ত ঘাইপথসমূহ আশ্ৰয়স্থললৈ ৰূপান্তৰ হোৱা বুলি উল্লেখ কৰি দি আছাম ট্ৰিবিউন কাকতে ৰোজ ষ্টিল শেল্টাৰ ফৰ ফ্লাড এফেক্টেড শিৰোনামেৰে আলোকচিত্ৰ হোৱা প্ৰকাশ কৰিছে। দ্য চেণ্টিনেল কাকতে সাম্প্ৰতিক বানত 30খন চাহ বাগিচাৰ ক্ষতি হোৱা বুলি মন্ত্ৰী ৰামেশ্বৰ তেলীয়ে কালি কৰা মন্তব্যৰ এটা বাতৰি 30 টি গাৰ্ডেনছ ডেমেজ ডিউ টু ফ্লাড চেজ আছাম মিনিষ্টাৰ শিৰোনামেৰে প্ৰকাশ কৰিছে। এতিয়া আহক বাতৰিৰ মাজলৈ ঘূৰি যাওঁ।
1: আকাশবাণী গুৱাহাটীয়ে কাইলৈ নিশা 7:02 প্ৰচাৰ হ'বলগীয়া দৃষ্টিপাত অনুষ্ঠানত বানৰ পাছত জনস্বাস্থ্য, ৰোগ নিয়ন্ত্ৰণ আৰু খোৱাপানী ব্যৱস্থাপনা বিষয়ত এটা আলোচনা প্ৰচাৰ কৰা হ'ব। অনুষ্ঠানত ভাগ ল'ব ৰাষ্ট্ৰীয় স্বাস্থ্য অভিযান অসমৰ সংহত ৰোগ নিৰীক্ষণ কাৰ্যসূচী বিষয়া ডাঃ হেমেন দাস আৰু জনস্বাস্থ্য কাৰিকৰী বিভাগৰ অনাময় শাখাৰ মুখ্য অভিযন্তা ভাস্কৰ জ্যোতি শৰ্মাই। অনুষ্ঠানটি আঁত ধৰিব অৰুণিমা গোস্বামীয়ে। গুৱাহাটী বিশ্ববিদ্যালয়ৰ ইনষ্ট্ৰুমেণ্টেশ্যন বিভাগৰ অৱসৰপ্ৰাপ্ত অধ্যাপক গিৰীণ দত্ত মজুমদাৰৰ আজি পুৱা গুৱাহাটীৰ লেম ৰোডৰ বাসভৱনত দেহাৱসান ঘটে। মৃত্যুৰ সময়ত তেওঁৰ বয়স হৈছিল 84 বছৰ। বাতৰি শেষ কৰাৰ পূৰ্বে প্ৰধান বাতৰিসমূহ পুনৰ এবাৰ। শিৱসাগৰ, চৰাইদেউ, যোৰহাট আৰু গোলাঘাট জিলাৰ বানপীড়িতই ছমাহলৈ বেংক ঋণ পৰিশোধ কৰাৰ পৰা ৰেহাই পাব বুলি মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাৰ ঘোষণা। 7 আগষ্টৰ পৰা বানপীড়িত পৰিয়ালসমূহৰ সামগ্ৰী ক্ষতিৰ মূল্যায়নৰ চৰকাৰী জৰীপ আৰম্ভ। বানত ক্ষতিগ্ৰস্ত নামঘৰলৈ 1.5 লাখ টকাকৈ অনুদান ঘোষণা। গুৰুদক্ষিণা পৰ্টেল আৰু প্ৰাদেশিকীকৰণ ব্যৱস্থাপনা প্ৰণালী পৰ্টেলৰ জৰিয়তে আবেদন দাখিলৰ সময়সীমা 9 আগষ্টৰ নিশা 12 বজালৈ বৃদ্ধি। অসমৰ বিভিন্ন স্থানৰ লগতে উত্তৰ পূৰ্বাঞ্চলৰ ঠাই বিশেষে কাইলৈ পৰ্যন্ত বিজুলী ঢেৰেকনিৰে ধাৰাসাৰ বৰষুণৰ সম্ভাৱনা। আৰু কমনৱেলথ গেমছত আজি অসম কন্যা লাভলীনা বৰগোহাঁই ছেমি ফাইনেল খেল। আমাৰ এতিয়াৰ বাতৰি ইমানতে অন্ত পৰিল। খন্তেক পাছতে জিলাৰ ৰূপ আৰু দিনৰ 11 বজাত বাতৰি শুনিবলৈ পাব।

অসমৰ বান পৰিস্থিতি পূৰ্বতকৈ উন্নত হৈছে যদিও 8খন জিলাৰ বিস্তীৰ্ণ অঞ্চল এতিয়াও বানত বুৰ গৈ আছে। সবাতোকৈ ক্ষতিগ্ৰস্ত শিৱসাগৰ আৰু চৰাইদেউ জিলাৰ বহু অঞ্চল এতিয়াও বন্ধ পানীত বুৰ গৈ আছে। সাম্প্ৰতিক বানত মৃত্যু হোৱা লোকৰ সংখ্যা 80লৈ বৃদ্ধি পাইছে। ভাৰতীয় বতৰ বিজ্ঞান বিভাগে কাইলৈ পৰ্যন্ত অসমৰ বিভিন্ন স্থানৰ লগতে উত্তৰ পূৰ্বাঞ্চলৰ ঠাই বিশেষে বিজুলী ঢেৰেকনিৰে ধাৰাষাৰ বৰষুণৰ সম্ভাৱনা আছে বুলি প্ৰকাশ কৰিছে। স্কটলেণ্ডৰ গ্লাছগোত চলি থকা কমনৱেলথ গেমছত আজি অসম কন্যা লাভলীনা বৰগোহাঁয়ে মহিলাৰ 75 কিলোগ্ৰাম শাখাৰ ছেমি ফাইনেলত অৱতীৰ্ণ হ'ব আৰু ভাৰতীয় সেনাৰ দ্বাৰা আয়োজিত 135 সংখ্যক ইণ্ডিয়ান অইল দুৰাণ কাপ ফুটবল প্ৰতিযোগিতাৰ গ্ৰুপ এফৰ খেলসমূহ কাইলৈৰ পৰা গুৱাহাটীত আৰম্ভ হ'ব। এতিয়াৰ বাতৰি ইমানেই। পৰৱৰ্তী বাতৰি বুলেটিন বিয়লি 5:15 শুনিবলৈ পাব।

0: La bona por ang litong hindi lamar yan kali alun ang litong ang deng long penasona son alun arju iklong tang lo. Nung se juguria por pay program nit plikera po pleng ji dog lo na se guhati pen kapacitak senjar ancolik batori nang litong arju iklong po.
1: बिजली बेचकर कमाई का एक और साधन देना चाहता है।
2: ভাৰতৰ প্ৰধানমন্ত্ৰী দেশত যি সৌৰ বিপ্লৱৰ সূচনা কৰিছিল তাৰ প্ৰভাৱ এতিয়া দেখিবলৈ পোৱা গৈছে। ভাৰতত এতিয়ালৈকে 30 লাখতকৈ অধিক পৰিয়ালৰ চাদত চলাৰ পেনেল লগোৱা হৈছে। আপুনিও এই শক্তি বিপ্লৱৰ অংশীদাৰ হওক। পিএম সূৰ্য ঘৰ মুফ বিজুলী যোজনা যোগদান কৰিবলৈ পঞ্জীয়ন কৰক pmsuryaghar.gov.in।

0: এয়া আকাশবাণী গুৱাহাটী। সন্ধিয়াৰ আঞ্চলিক বাতৰিৰ ঘাই ঘাই বাতৰিসমূহ হ'ল: শিৱসাগৰ, চৰাইদেউ, যোৰহাট আৰু গোলাঘাট জিলাৰ বান প্ৰভাৱিত লোকসকলক বীমাৰ সুবিধা সুনিশ্চিত কৰাৰ বাবে 5 আগষ্টত বীমা কোম্পানীৰ সৈতে চৰকাৰৰ বৈঠক; ৰাজ্যৰ বান পৰিস্থিতি পূৰ্বতকৈ উন্নত; যোৰহাটৰ বান ক্ষতিগ্ৰস্ত অঞ্চলৰ ছাত্ৰ ছাত্ৰীসকলক আজি বিনামূলীয়া পাঠ্যপুথি বিতৰণ; ৰাজ্যৰ বিভিন্ন জিলাত লোকপিয়লৰ সৈতে জড়িত বিষয়াসকলৰ প্ৰশিক্ষণ; মানস ৰাষ্ট্ৰীয় উদ্যানত অবৈধ দখল নোহোৱাটো সুনিশ্চিত কৰিবলৈ ৰাজ্য চৰকাৰ আৰু বিটিআৰ প্ৰশাসনক গুৱাহাটী উচ্চ ন্যায়ালয়ৰ নিৰ্দেশ; আৰু প্ৰীতি পাৱাৰৰ ফাইনেলত প্ৰৱেশেৰে কমনৱেলথ গেমছত ভাৰতৰ পদকৰ সংখ্যা 17লৈ বৃদ্ধি। নমস্কাৰ, সন্ধিয়াৰ আঞ্চলিক বাতৰিৰ সৈতে মই জিন্তী ৰাণী ডেকা আৰু মোৰ সৈতে আছে জুলি শৰ্মা বৰুৱা। শেহতীয়া বানত ক্ষতিগ্ৰস্ত শিৱসাগৰ, চৰাইদেউ, যোৰহাট আৰু গোলাঘাট জিলাৰ বান প্ৰভাৱিত লোকসকলৰ যিকোনো বাহন অথবা আন বীমাৰ ক্ষেত্ৰত যাতে কোনো অসুবিধাৰ সন্মুখীন নহয় তাৰ বাবে চৰকাৰে ব্যৱস্থা গ্ৰহণ কৰিছে। এই অনুসৰি অহা 5 আগষ্টত বীমা কোম্পানীসমূহৰ সৈতে আলোচনা কৰি ক্ষতিগ্ৰস্ত লোকসকলে বীমাৰ সুবিধা লাভ কৰাটো সুনিশ্চিত কৰা হ'ব বুলি মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাই প্ৰকাশ কৰিছে। দিছপুৰৰ লোকসেৱা ভৱনত অনুষ্ঠিত মন্ত্ৰীসভাৰ বৈঠকৰ পাছত এখন সংবাদমেলত ডঃ শৰ্মাই কয় যে ভাৰতীয় ৰিজাৰ্ভ বেংক আৰু নাবাৰ্ডসহ সকলো বেংকৰ প্ৰতিনিধিৰ সৈতে কালি এখন বৈঠকত জিলাকেইখনৰ বান প্ৰভাৱিত লোকৰ ঋণ পৰিশোধ ছমাহলৈ ৰেহাই দিয়াৰ সিদ্ধান্ত লোৱা হয়।
1: 5 তাৰিখে আমি ইনচুৰেঞ্চ কোম্পানীসমূহৰ লগত মিটিং কৰিম, যাতে যাৰ গাড়ী, স্কুটাৰ, মটৰচাইকেল ক্ষতিগ্ৰস্ত হৈছে, যাৰ ইনচুৰেঞ্চ আছে, তেওঁলোকক যাতে ইনচুৰেঞ্চ দিয়াৰ ক্ষেত্ৰত কোনো ধৰণৰ কৃপণালী বা গাফিলতি কৰা নহয়। এক্সিডেণ্ট ইনচুৰেঞ্চো আছে, গতিকে এক্সিডেণ্ট অকল যে গাড়ী মটৰ সীমাবদ্ধ তেনেকুৱা নহয়, আৰু বিভিন্ন ইনচুৰেঞ্চ থাকে। সেইকাৰণে আমি শিৱসাগৰ, চৰাইদেউ, গোলাঘাট আৰু যোৰহাট জিলাৰ ইনচুৰেঞ্চ ক্লেইমবিলাক তেওঁলোকে যাতে নিজেই সংগ্ৰহ কৰে আৰু ততাতৈয়াকৈ ইয়াক নিষ্পত্তি কৰে তাৰ কাৰণে আমি ব্যৱস্থা ল'বৰ কাৰণে সিদ্ধান্ত কৰিছো।
0: ডঃ শৰ্মাই সংবাদমেলত বানৰ ক্ষয়ক্ষতি হ্ৰাস কৰাৰ বাবে চৰকাৰৰ পৰৱৰ্তী পদক্ষেপসমূহৰ বিষয়ে উল্লেখ কৰে। বান প্ৰভাৱিত লোকসকলৰ বাবে প্ৰদান কৰিবলগীয়া 15,000

0: টকাৰ বাবে ইতিমধ্যে এই ঠাইসমূহত মূল্যায়ন প্ৰায় সম্পূৰ্ণ হৈছে আৰু অহা 2-3 আগষ্টৰ ভিতৰত এই আৰ্থিক সাহায্য প্ৰদান কৰিব পৰা যাব বুলি মুখ্যমন্ত্ৰীয়ে সাংবাদিকৰ আগত প্ৰকাশ কৰে। তেওঁ লগতে কয় যে কাইলৈ ছাত্ৰ ছাত্ৰীসকলৰ ইউনিফৰ্মসমূহ পুনৰ বিতৰণৰ বাবে মুখ্যমন্ত্ৰী সাহায্য পুঁজিৰ পৰা 8 কোটি টকা সমগ্ৰ শিক্ষা অভিযানক দিয়া হ'ব আৰু সমগ্ৰ শিক্ষাই এই পুঁজি তাৎক্ষণিকভাৱে বিদ্যালয় ব্যৱস্থাপনা সমিতিক হস্তান্তৰ কৰিব। ইপিনে সংবাদমেলত আজিৰ মন্ত্ৰীসভাৰ বৈঠকৰ সিদ্ধান্তসমূহৰ বিষয়ে উল্লেখ কৰি মুখ্যমন্ত্ৰী ডঃ শৰ্মাই কয় যে ৰাজ্যৰ জৈৱিক আৱৰ্জনাক পৰিষ্কাৰ শক্তিলৈ ৰূপান্তৰৰ লক্ষ্যৰে অসম সংকুচিত জৈৱ গেছ নীতি 2026 অনুমোদন জনোৱা হয়। উদ্যোগ আৰু বাণিজ্য আয়ুক্তালয়ে এই নীতিৰ ৰাজ্যিক নডেল সংস্থা হিচাপে দায়িত্ব সম্পাদন কৰিব। মন্ত্ৰীসভাই গোৱালপাৰাৰ প্ৰস্তাৱিত ৰাক্ষসিনী সংৰক্ষিত বনাঞ্চল আৰু থৰকো নলবাৰী প্ৰস্তাৱিত সংৰক্ষিত বনাঞ্চলক সংৰক্ষিত বনাঞ্চল হিচাপে ঘোষণা কৰাৰ সিদ্ধান্ত লয়। মন্ত্ৰীসভাই লগতে অসম পশুপালন আৰু পশু চিকিৎসা অধীনৰ সেৱা সংশোধনী বিধি 2026 অনুমোদন জনায়। এই সংশোধনীৰ জৰিয়তে পশু চিকিৎসা ক্ষেত্ৰৰ সহায়কসকলৰ নিযুক্তি আৰু সেৱাৰ চৰ্তসমূহত স্বচ্ছতা মেধাভিত্তিক বাছনি নিশ্চিত হ'ব। ৰাজ্যৰ বান পৰিস্থিতি পূৰ্বতকৈ উন্নত হৈছে যদিও 8খন জিলাৰ বিস্তীৰ্ণ অঞ্চল এতিয়াও বানত বুৰ গৈ আছে। সবাতোকৈ ক্ষতিগ্ৰস্ত শিৱসাগৰ আৰু চৰাইদেউ জিলাৰ বহু অঞ্চল এতিয়াও আবদ্ধ পানীৰ তলত আছে। সাম্প্ৰতিক বানত মৃত্যু হোৱা লোকৰ সংখ্যা 80লৈ বৃদ্ধি পাইছে। স্বাস্থ্যমন্ত্ৰী অশোক সিংহলে বানপানীৰ পাছৰ সময়ত হ'ব পৰা সংক্ৰমণজনিত ৰোগৰ পৰা হাত সাৰিবলৈ জনসাধাৰণক সতৰ্ক হ'বলৈ আহ্বান জনাইছে। ৰাজ্যৰ স্বাস্থ্য বিভাগে বানৰ কবলত পৰা অঞ্চলসমূহত জিলা দুৰ্যোগ প্ৰশমন প্ৰাধিকৰণৰ সহযোগত স্বাস্থ্য শিবিৰৰ আয়োজন কৰাৰ লগতে কেতবোৰ স্বাস্থ্য সুৰক্ষাৰ বিধি নিৰ্দেশ কৰিছে। এই বিধি অনুযায়ী আৱৰ্জনা বা মৃত জীৱ জন্তু স্পৰ্শ কৰিবলৈ হাতমোজা পিন্ধাৰ অনুৰোধ কৰা হৈছে। ইয়াৰ লগতে স্বাস্থ্য বিভাগে বানত ভিজা ঔষধ পুনৰ ব্যৱহাৰ নকৰিবলৈ আহ্বান জনাইছে। বান বিধ্বস্ত শিৱসাগৰ আৰু চৰাইদেউ জিলাত জিলা প্ৰশাসন আৰু স্বেচ্ছাসেৱী সংগঠনসমূহৰ সক্ৰিয় সহযোগত বান সাহায্য বিতৰণ কাৰ্যসূচী পূৰ্ণগতিত চলি আছে। শেহতীয়া বানত সবাতোকৈ ক্ষতিগ্ৰস্ত 2খন জিলাতে কেইবাটাও শিখ ধৰ্মাৱলম্বী সংগঠনে পুনৰ্বাসনৰ কাম আৰম্ভ কৰিছে। শিৱসাগৰ চৰাইদেউ আৰু যোৰহাট জিলাৰ বান বিধ্বস্ত অঞ্চলৰ ছাত্ৰ ছাত্ৰীসকললৈ অসম পাঠ্যপুথি প্ৰণয়ন আৰু প্ৰকাশম নিগমৰ পৰা পঠিওৱা পাঠ্যপুথিসমূহৰ প্ৰথমটো গোট আজি 3খন জিলাৰ শিক্ষা বিভাগৰ বিষয়াসকলৰ হাতত আনুষ্ঠানিকভাৱে চমজাই দিয়া হয়। শিৱসাগৰ জিলাৰ অভিভাৱক মন্ত্ৰী বিমল বৰা এই কাৰ্যসূচীত উপস্থিত থাকে।
1: এই ছাত্ৰ ছাত্ৰীসকলক তেওঁলোকৰ শিক্ষা গ্ৰহণত যাতে কোনো বাধাৰ সন্মুখীন নহয় তাৰ প্ৰতি লক্ষ্য ৰাখি আমাৰ অসম পাঠ্যপুথি প্ৰকাশন আৰু প্ৰণয়ন নিগমৰ তৰফৰ পৰা যি টেক্সট বুক প্ৰয়োজন হয় সেই টেক্সট বুকসমূহ ছাত্ৰ ছাত্ৰীসকলৰ হাতত তুলি দিবৰ কাৰণে প্ৰয়াস কৰা হৈছে। আমাৰ হাতৰ যি তথ্য সেই তথ্যমতে চৰাইদেউ যোৰহাট আৰু শিৱসাগৰ এই 3খন জিলাত প্ৰায় 1,12,000 ছাত্ৰ ছাত্ৰীৰ কিতাপ পত্ৰসমূহ নষ্ট হৈছে আৰু তাৰ কাৰণে প্ৰথম শ্ৰেণীৰ পৰা 12লৈকে প্ৰায় 8,98,000 টেক্সট বুকৰ প্ৰয়োজন হ'ব। আমাৰ পাঠ্যপুথি প্ৰকাশন প্ৰণয়ন নিগমৰ হাতত মজুত থকা 1,41,000 টেক্সট বুক আজি পাঠ্যপুথি প্ৰকাশন পৰিষদৰ অধ্যক্ষ আমাৰ হাজৰিকা দেৱে আনি শিৱসাগৰত উপস্থিত কৰাইছে।
0: যোৰহাট জিলাত আজি ছাত্ৰ ছাত্ৰীসকলৰ মাজত এই পাঠ্যপুথিৰ লগতে বিছনা চাদৰ আৰু আঁঠুৱাও বিতৰণ কৰা হয়। বৰপেটা জিলাৰ পৰা জিলা শিক্ষা বিভাগে আজি 41,000 পাঠ্যপুথি বান ক্ষতিগ্ৰস্ত উজনিৰ 3খন জিলালৈ প্ৰেৰণ কৰে। এই সন্দৰ্ভত জিলা শিক্ষা বিষয়া বিতুপন হাজৰিকাই কয় যে 3খন জিলাত ছাত্ৰ ছাত্ৰীসকলক প্ৰায় 20,00,000 পাঠ্যপুথিৰ প্ৰয়োজন হ'ব আৰু ইয়াৰে এটা ক্ষুদ্ৰ অংশ বৰপেটা জিলাই আগবঢ়াইছে। বানত ক্ষতিগ্ৰস্ত শিৱসাগৰ জিলাৰ 540খন আৰু চৰাইদেউ জিলাৰ 112খন বিদ্যালয়ৰ পৰিষ্কাৰকৰণ আৰু শিক্ষা অনুকূল পৰিৱেশ পুনৰ স্থাপন হোৱালৈকে শিৱসাগৰ জিলা গৰম বন্ধ 15 আগষ্টলৈ বৃদ্ধি কৰা হৈছে। উজনি অসমৰ 3খন জিলাত শেহতীয়া বানৰ প্ৰলয়ংকাৰী সংহাৰৰ মাজতে মানুহে মানুহৰ কাষত থিয় হোৱাৰ ভালেমান ইতিবাচক খবৰ আমালৈ আহিছে। এনে এটি ইতিবাচক খবৰলৈ এয়া পৰিস্মিতা দিহিঙীয়া।
2: বানৰ ফলত বহু অঞ্চলত বিদ্যুৎ যোগান ব্যাহত হোৱাত মোবাইল ফোনসমূহ চাৰ্জ কৰাটো এটা সমস্যাত পৰিণত হৈছে। বিশেষকৈ 19 জুলাইৰ বাঢ়নী পানীয়ে হঠাতে নাজিৰা আৰু শিৱসাগৰ সমষ্টিৰ বৃহৎ অঞ্চল বুৰাই পেলোৱাৰ পাছত সমষ্টি দুটাত সুৰক্ষাজনিত কাৰণতে বিদ্যুৎ সংযোগ কৰ্তন কৰিবলগীয়া হয়। এনে অৱস্থাত মোবাইল ফোনসমূহ চাৰ্জ কৰিব নোৱাৰা 2খন জিলাৰ লোকসকলৰ সৈতে আত্মীয় কুটুম্ব আৰু শুভাকাংক্ষীসকলৰ সংযোগ সম্ভৱপৰ হোৱা নাছিল। এই পৰিস্থিতিত শিৱসাগৰৰ যুৱ উদ্ভাৱক অভিজিত দুৱৰাই নিজৰ মটৰ চাইকেলত সৌৰশক্তি ব্যৱস্থা সংযোগ কৰি এটা ভ্ৰাম্যমান সৌৰশক্তি চালিত মোবাইল চাৰ্জিং ব্যৱস্থা নিৰ্মাণ কৰি উলিয়ায়।

0: এই ব্যৱস্থাই বানপীড়িত শিৱসাগৰৰ ৰাইজক কেনেদৰে সকাহ দিছে এই বিষয়ে শুনক আমাৰ শিৱসাগৰৰ সংবাদদাতা মুজাহিদ আলীৰ পৰা।
1: বানপানীৰ ফলত বহু অঞ্চলত বিদ্যুৎ যোগান ব্যাহত হোৱাত মোবাইল চাৰ্জ কৰাটো ডাঙৰ সমস্যাত পৰিণত হৈছে। এই পৰিস্থিতিত শিৱসাগৰৰ যুৱ উদ্ভাৱক অভিজিৎ দুৱৰাই নিজৰ মটৰ চাইকেলত চলাৰ ব্যৱস্থা সংযোগ কৰি এক চলন্ত মোবাইল চাৰ্জিং পইণ্ট নিৰ্মাণ কৰিছে। তেওঁ এই বিশেষ মটৰ চাইকেলখন লৈ শিৱসাগৰ জিলাৰ বিদ্যুৎবিহীন বানাক্ৰান্ত গাঁওসমূহলৈ গৈ ৰাইজৰ মোবাইল বিনামূলীয়াকৈ চাৰ্জ কৰাৰ সুবিধা প্ৰদান কৰিছে। তেওঁৰ এই অভিনৱ আৰু মানৱীয় পদক্ষেপে বানপীড়িত লোকসকলৰ যোগাযোগ অব্যাহত ৰখাত সহায় কৰাৰ লগতে
0: ধন্যবাদ মুজাহিদ। এই ইতিবাচক খবৰে সংকটৰ মাজতো মানুহৰ মাজত নিশ্চয়কৈ আশাৰ সঞ্চাৰ কৰিছে। আমাৰ শ্ৰোতাসকলে যদি এনে কোনো ইতিবাচক খবৰ লাভ কৰে আমাৰ সৈতে আকাশবাণী গুৱাহাটীৰ সামাজিক মাধ্যমৰ পেজ এ আই আৰ নিউজ গুৱাহাটীৰ জৰিয়তে জনাবলৈ আহ্বান জনোৱা হ'ল।
2: ৰাজ্যৰ শেহতীয়া বান পৰিস্থিতি সন্দৰ্ভত বিভিন্ন ব্যক্তি, দল, সংগঠনৰ প্ৰতিক্ৰিয়াৰ মাজতে বান আৰু খহনীয়া সমস্যাক ৰাষ্ট্ৰীয় সমস্যা হিচাপে স্বীকৃতি দিবলৈ অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদে দাবী জনাইছে। শিৱসাগৰত আজি আয়োজন কৰা এখন সংবাদমেলত অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদৰ সাধাৰণ সম্পাদক পলাশ চাংমাইয়ে এই আহ্বান জনায়। সংগঠনটোৱে বান আৰু খহনীয়া সমস্যা সমাধানৰ বাবে কেন্দ্ৰীয় চৰকাৰৰ পৰা 20,000 কোটি টকাৰ বিশেষ সাহায্য পেকেজ ঘোষণাৰ বাবে দাবী উত্থাপন কৰে। লগতে উজনি অসমৰ পাহাৰ খন কয়লা খনি আৰু অবাধ বন ধ্বংসৰ ফলত নদীসমূহ বোকাৰে ভৰি পৰি বানৰ সমস্যা জটিল কৰি তুলিছে বুলি সম্পাদকগৰাকীয়ে সংবাদমেলত উল্লেখ কৰে।
3: বান আৰু গড়া খহনীয়া সমস্যাটোক ৰাষ্ট্ৰীয় সমস্যা হিচাপে স্বীকৃতি দিব লাগে, কিন্তু পৰৱৰ্তী পৰ্যায়ত বহু দল সংগঠনে এই কথাটো কৈছে। গতিকে বান আৰু গড়া খহনীয়া সমস্যাটো চেণ্ট্ৰেল লিষ্টত অন্তৰ্ভুক্ত কৰিবৰ কাৰণে আমি অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদে দাবী জনাইছো। এতিয়া আপোনালোকে দেখিছে যে অসমখন এনেকুৱা এটা পরিস্থিতি হয়েছে, গোটেই চুবুরিয়া যাক রাজ্য সেই রাজ্যবিলাক ওখ ওখ পাহাড়ত আছে। কেতিয়াবা হয়তো আমার এইফালে শিবসাগৰ চৰাইদেউ পৰা নগা পাহাড়ৰ পৰা পানী নামি আহিছে, কেতিয়াবা অরুণাচলৰ পৰা পানী নামি আহিছে, কেতিয়াবা মেঘালয়ৰ পৰা পানী নামি আহিছে। পানী নামি আহি পেলাই ইয়াতে বানপানী সৃষ্টি কৰিছে।
2: শ্রোতাসকলে সন্ধিয়াৰ আঞ্চলিক বাতৰি শুনিছে আকাশবাণী গুৱাহাটী কেন্দ্ৰৰ পৰা। পৰৱৰ্তী বাতৰি শুনক জুলি শৰ্মা বৰুৱাৰ পৰা।
4: ৰাজ্যৰ বিভিন্ন জিলাৰ দৰে বিশ্বনাথ জিলাতো লোকপিয়াল 2027 দুটা পৰ্যায়ত অনুষ্ঠিত হ'ব। দেশৰ 16 লোকপিয়ালত বিশ্বনাথ জিলাৰ প্ৰস্তুতি সন্দৰ্ভত জিলা আয়ুক্ত কৰবী শইকীয়াই এখন সংবাদমেলত জিলাখনত যোৱা 20 জুলাইৰ পৰা লোকপিয়ালৰ সৈতে জড়িত কৰ্মচাৰীসকলৰ প্ৰশিক্ষণ চলি থকাৰ কথা প্ৰকাশ কৰে। বিশ্বনাথ ৰাজহ চক্ৰৰ লোকপিয়ালৰ সৈতে জড়িত গণনাকাৰীৰ সংখ্যা 829 আৰু পৰিদৰ্শক 139, হেলেম ৰাজহ চক্ৰত 385 গৰাকী গণনাকাৰী আৰু 65 গৰাকী পৰিদৰ্শকৰ লগতে গহপুৰত 354 গৰাকী গণনাকাৰী আৰু 61 গৰাকী পৰিদৰ্শকে প্ৰশিক্ষণ লোৱাৰ কথা জিলা আয়ুক্তই প্ৰকাশ কৰে। একেদৰে নদোৱাৰ ৰাজচক্ৰৰ এটা অংশত 284 গৰাকী গণনাকাৰী আৰু 47 গৰাকী পৰিদৰ্শকৰ লগতে বিশ্বনাথ পৌৰসভাত 47 গৰাকী গণনাকাৰী আৰু 8 গৰাকী পৰিদৰ্শক আছে। গহপুৰ পৌৰসভাত 30 গৰাকী গণনাকাৰী, 4 গৰাকী পৰিদৰ্শক, চতিয়া পৌৰসভাত 16 গৰাকী গণনাকাৰী আৰু 4 গৰাকী পৰিদৰ্শক আছে। কাৰ্বি আংলং জিলাত অহা 2 আগষ্টৰ পৰা ডিজিটেল মাধ্যমত হ'বলগীয়া লোকপিয়াল 2027 আৰম্ভ হ'ব। অহা 16 আগষ্টলৈ হ'বলগীয়া এই পৰ্যায়ত স্বগণনা প্ৰক্ৰিয়া আৰম্ভ হ'ব। জিলা আয়ুক্ত অৰণ্য শইকীয়াই আজি ডিফুত সাংবাদিকৰ আগত এই কথা প্ৰকাশ কৰে। এই স্বগণনা প্ৰক্ৰিয়াৰ বাবে নাগৰিকসকলে sc.census.gov.in পৰ্টেলত ডাউনলোড কৰিব লাগিব। এই পৰ্টেলত ঘৰৰ মুৰববীয়ে স্বগণনা প্ৰক্ৰিয়াৰ মাধ্যমত ঘৰৰ সকলো সদস্যৰ নামসহ সকলো তথ্য শুদ্ধকৈ ভৰাব লাগিব। জিলাখনত অহা 17 আগষ্টৰ পৰা 15 ছেপ্টেম্বৰলৈ দ্বিতীয় পৰ্যায়ত হ'বলগীয়া গণনা প্ৰক্ৰিয়াত গণনাকাৰী বিষয়াসকলে ঘৰে ঘৰে গৈ উপস্থিত হ'ব বুলি জিলা আয়ুক্তগৰাকীয়ে সংবাদমেলত উল্লেখ কৰে। গুৱাহাটী উচ্চ ন্যায়ালয়ে মানস ৰাষ্ট্ৰীয় উদ্যান আৰু ব্যাঘ্ৰ সংৰক্ষণ এলেকাত পৰৱৰ্তী সময়ত যাতে কোনো ধৰণৰ অবৈধ দখল নহয় সেয়া নিশ্চিত কৰাৰ বাবে ৰাজ্য চৰকাৰ আৰু বিটিআৰ প্ৰশাসনক নিৰ্দেশ দিছে। ৰোহিত চৌধুৰী নামৰ এগৰাকী প্ৰকৃতিপ্ৰেমীয়ে দাখিল কৰা এখন ৰাজহুৱা স্বাৰ্থজড়িত আবেদনৰ শুনানি গ্ৰহণ কৰি আজি উচ্চ ন্যায়ালয়ৰ ন্যায়াধীশ আশুতোষ কুমাৰ আৰু ন্যায়াধীশ অৰুণদীপ চৌধুৰী খণ্ড বিচাৰপীঠে এই নিৰ্দেশ প্ৰদান কৰে। ৰাষ্ট্ৰীয় উদ্যানখনৰ পানবাৰী আৰু বেদবাৰী এলেকাত অবাধহাৰত দখল চলি থকাৰ লগতে উদ্যানৰ এলেকাত 20 পামো স্থাপন কৰা হৈছে বুলি শ্ৰীচৌধুৰীয়ে ন্যায়ালয়ক অৱগত কৰে। এই তথ্য লাভৰ পাছতে উচ্চ ন্যায়ালয়ে ৰাজ্য চৰকাৰ, বিটিআৰ প্ৰশাসন আৰু উদ্যান কৰ্তৃপক্ষলৈ জাননী জাৰি কৰে। কাছাৰৰ নিজ জয়নগৰ কুমাৰপাৰাত পানী টেংকী চাফা কৰিবলৈ গৈ 4জন শ্ৰমিকৰ শ্বাসৰুদ্ধ হৈ মৃত্যু ঘটে।

শ্রমিক কেইজনৰ নাম নিলয় পাল, নন্দন পাল, দেৱাশিষ পাল আৰু চাম্পু পাল বুলি জানিব পৰা গৈছে। নিৰ্মীয়মান এটা অট্টালিকাৰ পানী টেংকী চাফা কৰিবলৈ সোমোৱা এজন শ্ৰমিক অজ্ঞান হৈ পৰাৰ পাছত বাকী তিনিজন তেওঁক উদ্ধাৰ কৰিবলৈ টেংকীত প্ৰৱেশ কৰি মৃত্যুক সাৱটি লয়। স্থানীয় ৰাইজে চাৰিজনকে অজ্ঞান অৱস্থাত উদ্ধাৰ কৰি শিলচৰ চিকিৎসা মহাবিদ্যালয়লৈ গৈছিল যদিও চিকিৎসকে আটাইকেইজনকে মৃত বুলি ঘোষণা কৰে। ঘটনা সন্দৰ্ভত আৰক্ষীয়ে অট্টালিকাটোৰ স্বত্বাধিকাৰীকাৰী আটক কৰিছে। স্কটলেণ্ডৰ গ্লাছগোত চলি থকা কমনৱেলথ গেমছত আজি অসম কন্যা লাভলীনা বৰগোহাঁই মহিলাৰ বক্সিঙৰ 75 কিলোগ্ৰাম শাখাৰ ছেমি ফাইনেলত অৱতীৰ্ণ হ'ব। কোৱাৰ্টাৰ ফাইনেলত বাই লাভেৰে ছেমি ফাইনেললৈ অগ্ৰসৰ হৈ পদক নিশ্চিত কৰা লাভলীনাই আজি টুভালুৰ টাফাকিৰ তাৰোনা খানুম বাদীৰ বিৰুদ্ধে অৱতীৰ্ণ হ'ব। উল্লেখযোগ্য যে চলিত কমনৱেলথ গেমছত পদক জয় কৰি লাভলীনাই ইতিমধ্যে দেশৰ হৈ গৌৰৱ অৰ্জন কৰিছে। অলিম্পিক, বিশ্ব চেম্পিয়নশ্বিপ, এছিয়ান গেমছ, এছিয়ান চেম্পিয়নশ্বিপছ আৰু কমনৱেলথৰ পদক জয় কৰা লাভলীনা অসমৰ প্ৰথমগৰাকী ক্ৰীড়াবিদ। ইফালে লাভলীনাৰ সতীৰ্থ প্ৰীতি পাৱাৰে 54 কেজি শাখাৰ ছেমি ফাইনেলত জয়লাভেৰে ফাইনেলত প্ৰৱেশ কৰিছে। ইয়াৰ লগে লগে ভাৰতৰ পদক সংখ্যা 17লৈ বৃদ্ধি হৈছে। বাতৰি শেষ কৰাৰ পূৰ্বে প্ৰধান বাতৰিকেইটা আকৌ এবাৰ পঢ়ি দিছো। শিৱসাগৰ, চৰাইদেউ, যোৰহাট আৰু গোলাঘাট জিলা বান প্ৰভাৱিত লোকসকলক বীমাৰ সুবিধা সুনিশ্চিত কৰাৰ বাবে 5 আগষ্টত বীমা কোম্পানীৰ সৈতে চৰকাৰৰ বৈঠক। ৰাজ্য বান পৰিস্থিতি পূৰ্বতকৈ উন্নত। যোৰহাটৰ বান ক্ষতিগ্ৰস্ত অঞ্চলৰ ছাত্ৰ ছাত্ৰীসকলক আজি বিনামূলীয়া পাঠ্যপুথি বিতৰণ। ৰাজ্যৰ বিভিন্ন জিলাৰ লোকপিয়লৰ সৈতে জড়িত বিষয়াসকলৰ প্ৰশিক্ষণ। মানস ৰাষ্ট্ৰীয় উদ্যানত অবৈধ দখল নোহোৱাটো সুনিশ্চিত কৰিবলৈ ৰাজ্য চৰকাৰ আৰু বিটিআৰ প্ৰশাসনক গুৱাহাটী উচ্চ ন্যায়ালয়ৰ নিৰ্দেশ। আৰু প্ৰীতি পাৱাৰৰ ফাইনেলত প্ৰৱেশেৰে কমনৱেলথ গেমছত ভাৰতৰ পদক সংখ্যা 17লৈ বৃদ্ধি। সন্ধিয়াৰ আঞ্চলিক বাতৰি ইমানেই। পৰৱৰ্তী বাতৰি 7:10 শুনিবলৈ পাব।